xcar fm kawa ulangoi pangom tenku chu aungo prokhorma go sawu ji se ka ke radhu ke kawya tu ka khai se pangob koe khai kwa radhu ke numuru awani ten seva pen nekha fm ngon tu tu koe aungo ulanga ji chang go sa go ji se ka ke ulangoi konha ke ya go si de 5 minute te kan go supa mo ngon ta ngo koe mo ngon go 12 thire ke ma chwe thamu go bunga ओसिन मय जेट मन स्टाइल ओ मानियल मुंगु द बुंगु से ओ तुतुलु सीला